ভোজৰ আমি লগত পাৰ্টনাৰ আছে এটি ষ্টুডিঅ'তে আৰ জে টিম এণ্ড আৰ জে টিম তাই এটা চাই কাপ ইমান মিঠা পৰা আনি দিছে কেণ্টিন পৰা আৰু তাই মোৰ লগত ইমান ভাল ভাল কথা কৈছে কি হৈছে গ'লে তো তাই মই তো জৱান লাগা গানা গান শুনিব মন যায় আছে কইনা আমি কি কৈছে তোহা যে মই জৱান লাগা আৱাজ তো খুচি পাই একেলগত শুনি না এনজয় কৰোঁ না তাইলৰ নাম্বাৰ আমি বজাই দিয়া আছে এইটো গীত কাণ্ড আই হোপ ইউ হেভ এ গ্ৰেট টাইম লিছনিং টু ইট এণ্ড য়েছ আকৌ আপুনি খান ইয়াতে আমি খান লগত শুনি আছে আকাশবাণী এফ এম ট্ৰেক বনে 103 মেগাহাৰ্টজ এইটো একলা নহয় হ'লে আমি খান আলাগ ফ্ৰিকুৱেঞ্চিজ খান বি আছে এইটোৰ লগতে আপুনি খান শুনি থাকিব পাৰে আৰু এইটো আপুনি খান কোনটো জেগাতে আছে এইটো লাগা ওপৰতে আছে আমি খানা লিছনাৰ্ছ জনী বতৰ পৰা আছে বোলে তাহান শুনিব পাৰিব 101.2 মেগাহাৰ্টজ দে আমি খানা লিছনাৰ্ছ ফেক পৰা তাহান শুনিব পাৰিব 102.1 মেগাহাৰ্টজ আৰু ভোকাল লিছনাৰ্ছ কান টিউনিং কৰিব পাৰিব 101.8 মেগাহাৰ্টজ টেনিং ডিমাপুৰ শ্যামাটোৰ মেলৰি আপুনি খান টিউনিং কৰিব পাৰিব 100.1 মেগাহাৰ্টজ মুগক চংলা লিছনাৰ্ছ কান 100.9 মেগাহাৰ্টজ আৰু মৌলা লিছনাৰ্ছ কান 102 মেগাহাৰ্টজ এইটো আলগ আলগ ফ্ৰিকুৱেঞ্চিজ দিবি আপুনি খান টিউনিং কৰি শুনি চাবি আকাশবাণী এফ এম ট্ৰাই কৰিব এইটো কোনটো ফ্ৰিকুৱেঞ্চি দিয়ে সবচে ভাল শুনি তাতে আপুনি খান টিউনিং কৰি শুনিব পাৰিব আৰু ইয়াতে আমি খান লগতে আছে দূৰদৰ্শন ফ্ৰী ডি টি এইচ কোনো এইটো বি এটা ৰাস্তা আছে আপুনি ইয়ান এফ এম শুনিবলৈ কাৰণে আৰু এইটো ট্ৰান্স ফ্ৰিকুৱেঞ্চি আছে 3349 মেগাহাৰ্টজ চিম্পল ৰেট আছে 2950 কে এছ পি এছ এল এন বি আছে 5150 মেগাহাৰ্টজ ইয়াতে বি আপুনি ইয়ান টিউনিং কোনো এফ এম শুনিব পাৰিব নহ'লে বা আকৌ লাষ্ট এটা ৰাস্তা আছে আৰু এইটো আমি খান লগা গুগল প্লে ষ্ট'ৰ তাতে যায় না আপুনি ইয়ান ডাউনলোড কৰিব পাৰিব এইটো এপ আছে প্ৰসাৰ ভাৰতী নিউজ অন এয়াৰ এপ এইটো ইনষ্টল কৰিবি আৰু তাতে ক্লিক লাইভ ৰেডিঅ' আইকন অ'কে আৰু এইটো লাইভ ৰেডিঅ' আইকন ক্লিক কৰিলে আমি আন এফ এমটো ছিলেক্ট কৰি না কোনটো জেগাৰ পৰা হ'লে বি আমি আন ইণ্টাৰনেট কানেকশ্যন থাকি চলি যি হ'লে বি শুনিব পাৰিব তো কোৱাৰ নিচিনা আমি খান লগতে আৰ জে টিম তাই একদম এক্সাইটেড পৰা আকৌ নেক্সট গীত ৰখি আছে তো আমি খান চব একে চাত জুৰি কিনে শুনিব কোনে আকৌ মাং কৰি আছে ইয়াৰে দুচৰা গীত বজাই দিয়া আছে মই জৱান লগা আৱাজে আছে আৰু এইটো দিল দো বাচ্চা হেজি আৰু এইটো দেট ইজ দ্য টাইটল অফ দ্য মুভি গীতৰ নামটো আছে আবি কুছ দিনো সে শুনি না এনজয় কৰিবি

0: TBS 웹햄 드래그밴
1: 뉴스 뮤직 앤 엔터테인먼트 FM 103 메가헤르츠.
2: 하지 베어 리스너스 아미안 소프게 스와갓 쿠라시아데 아가시원 FM 트라이크밴 113 메가헤르츠 데 마세 아미갈라가 저랑 티 라디오 소마니디 아시아데 힌디 프롬 칸 프로그램 아르투 Not any other program. Hale be ekdom special program as SMS request program. To amni gan sob joy gina ase ami kan lote aro etu kali hunya don hoy hole be amni kan kisuman gana kan honyo mon jase kole etu time dia amni gan etia somoy je likhina budhabo parbo etu ganala nam aro kon movie par ase aro kon lawa aste ase to ambi likhina pathai dibe number ase 9436805333 ago goide ase 9436805333 etu number de amni kan mangrela gana do aro konishna daila movie la nam aro ganala nam tik tak likhina pathai dibe amni kon আছে আৰু কোনটো জেগা বা লিখি আছে এইটো লিখি দিবি আকৌ আপুনি খান কোনো কি এইটো গেট গেট খানো ডেডিকেট কৰো মন যাচি ক'লে এইটো বি জি হলিবি লিখি না পঠাই দিবি আমি ইয়াদি ৰখি থাকিব আপুনি খান মেছেজেছ খান কাৰণে আৰু এইটো মেছেজেছ খানটো আহিছে ক'লে আমি জি হলিবি গানা খানটো বিচাৰি না বজাই দিবলৈ আছে তো একে চত জৰুৰী না এইটো প্লে লিষ্টটো বনাব আৰু আমিতো সদায় দিন কৈ থাকি এইটো আপুনি খান প্লে লিষ্টটো শুনিব মন যাই আছে বিকজ ইটছ ফুল অফ চাৰপ্ৰাইজেছ ৰাইট চ' Kwanishna, I'm looking forward to it. Let's have a great time together. Alright, amyalaga messages ahia time de itula rukila time de yaide gedikta bajai diula sar it was a very very beach me should desi romance la movie badia se sunidi johan aro mohe johan laga waste

Alrighty, lovelies, এতিয়া দুটা গীত বজাই দিয়া আছে আৰু এইটো গীত মাংগুনা লিখি আছে ৱেল ফ্ৰম নন আদাৰ দেন দেৱাশী হাজৰিকা এণ্ড তাই মাজুলী আছাম পৰা আছে দেৱাশিষি অ'কে চ' দা এইটো গীত মাংগুৰা আছে দামিনীলা মুভিৰ পৰা গাৱা হে জানদাৰী গীলা নাম আছে আলগয়াক নিকাৰ কুমাৰ চানুলা গাৱা আছে আৰু তাই ডেডিকেট কৰি দিয়া আছে টু সুনীতা প্ৰেমিকা অঞ্জালী ভাইগন Bria, Lucky, Ramesh, Pimal and Hitendra as well as Rokubele. Thank you so much, Debashishi. Likhi na badhai dhyane mine. Aku huni na enjoy kuribe.

0: 손님.
1: 왁트키 아와스.
0: 어, 미천적 그룹이지?
1: 아.
0: 간데?
1: 사이 삼대.
0: 아, 사이 뭐야? 아, 쟤다, 쟤다, 쟤다. 쟤다, 쟤다. 아,
1: 왁트키 아와스, 아세, 아세.
0: 아세네, 나이, 사.
1: 아세, 아세, 아세.
0: 아, 자, 콜라 방로.
1: 군투 가나 봐줘.
0: 어, 그, 구루구루.
1: 아, 구루, 아, 구루, 아, 자, 과도.
0: আৰু আপোনাৰ আদেশ আৰু মানে আৰু
1: ঠিক আছে ঠিক আছে মই বজাই দিম
0: ঠিক আছে দেই
1: কাৰম কাৰম
0: কাৰম কাৰম
1: ৱাল লিসনার্স আকো হুনি ও আপোনালোকে আশা বসলি আৰু কিশোৰ কুমাৰ লাকা ৱাস্তে ফিল্ম আছে ওয়াক্ত কি আৱাজ
2: এ গুৰু আজাও